0: के जों दे स्रापसनि यागुलो नरक खनाय मानबायनाय सिनि तिनिनि आलायदा पान्दा सिं शायमानो तिनि हायुं जनाय रक न सामुं खलाय रमानो काशुमानि शाल आबुनो रुगिनो तिनिनि आलायदा गायशा पान्दा नरक खनाय मानबायनाय आबुनि बागै नरक पान्दा छयावैनो तिनि पान्दा न खनाय दंदि 101.6 मेगाहर्ट्ज एफएम उज्जैनतन ट्यून खलाय दंदि हंकै जों दिनिनि अ सालनो लुगै आलायदा गायसा पान्दा ताबुकनो जें जागै थांनाय हंकै नरक खनाय दंदि लगि दंदि दिनिंखा हायुं जेराय रकनो सामुं खलायनो मानो काशुमानि शाल अ शाल तांगि पालाय जाक जेराय रक बो उमरनि बिसिं बो उमर जरा जेराय होनै खबजा खाबरक गायबाक नरक अ पान्दानि बिसिं थै खनाय माननाय आलायदा गायसा पान्दा हंकै खनाय दंदि लगि दंदि ताबुक चिनि स्टुडिनि जरा खगो तामै दंगो दिबरनि दाम चिनि ओंजा हंकै जरा नरक जतनन दिबर काहाम तै नरकनि तिनिनि साल जतनि बागैन काहाम नायनानै मुथुन हाइकै खनादि तिनिनि आलायदा गायसा पान्दा हायुं जेराय रकनो सामुं खलायनि मानो काशुमा साल नरगै आलायदा पान्दा अजराव नरक खनाय मानबायनाय
1: তিনি হায়ং চেরাই সামুক তাং নামা কাশমানি শাল চেং যতন সাইমানো তিনি জুন তালনি শাল চিনি শাল মারি তিনি ও শাল ন দা ইউনাইটেড নেশন জেনারেল অ্যাসেম্বলি ও শাল ন পালাঞ্জানি বাগে সাকলাই রেখা ইংরেজি বিশি নৈ সাই নৈ আবনি বাগে চেং বিশি বুরম বুরম ন অ শাল ন পালাই ফাই তিনি ও শাল ন পালাইঞানি বাগে তাই অ শাল তামনি বাগে পালাই যাক আবনো সবাই শুক্রবই সানানি বাগে চেং তিনি চীনও পান্ডব কবকিত বোকা ত্রিপুরা কমিশন ফর প্রোটেকশন অফ চাইল্ড রাইটস নি চেয়ারপারসন ম্যাডাম জয়ন্তী দেববর্মন হাইকে পুইলান চীনও পান্ডব লামসগ তাই খুলুঙ্কা
2: খুলুঙ্কা
1: আও চং সাইমান চরাইং খা বেলাই খেন খুম গাহাই নাইথ ফিয়া বাবা তর তর খাকাই বিনি যে স্ট্রাকচার হ্যাঁ বিনি যে গরণ আমব চং কি ফিল মানি নব এবার ফিল মানি নব ফিয়াবা উল হঙ্গাকাই পদরে পদ সামু হুমু রব বরং গদালি থাকমানি নব চং আপনি বলেন আনি তিনি কাইসা সঙ্গা যে সঙ্গ চাল লেম্বার হায়াকবা চং চরাই রং সামু তাংরমানি আবু চং ব উমনি সিমি চং
2: পুইলাও ন খনাই দংনাই যত তাকুক তাই বুকুক সঙ্গ আনি সাকবাই থাঙ্গই তাই ত্রিপুরা কমিশন ফর প্রোটেকশন অফ চাইল্ড রাইটস হায়াকাইবা চেরাই নাইকুল ফাং কমিশন নিয়েঙ্গই আং যতন ন খুলমুং ইয়া পারো সুংমুং বেলাইখেন অম কাহাম সঙ্গা বুকুক জু জং বিশি বুরুম বুরুম ন 12 জুন হায়ুং গনাঙ্গই চেরাই সামুং তাংমানি ন কাসুমা সাল হিনি জং পালাইলাই দং